0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অহা 5 বছৰত নিকা ব্যৱস্থাৰে 2 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, সাম্প্ৰতিক বানত নিহতৰ সংখ্যা 97লৈ বৃদ্ধি, বানপীড়িত অঞ্চলত ৰাজ্য চৰকাৰৰ বৃহৎ স্বাস্থ্য অভিযান, পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ 126টা সমষ্টিৰ 3000 কিলোমিটাৰ পথৰ আধুনিকীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা, আজি 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, অসমৰ 3গৰাকী শিপিনীলৈ সন্ত কবিৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 5 বছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পুনৰ ৰাজহুৱাভাৱে ব্যক্ত কৰে। গুৱাহাটীত হোৱা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত তথা অসমত কৰ্মসংস্থাপনৰ সুবিধা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও সংস্থাপন পাবৰ বাবে শিক্ষাৰ্থীসকলে নিজক উপযুক্ত কৰি তুলিব লাগিব। তেওঁ কয় যে চৰকাৰে নতুনকৈ যি 2 লাখ পদত নিযুক্তি দিব তাৰ ভিতৰত লেবৰেটৰী টেকনিচিয়ান, GNM, ANM আদি কাৰিকৰী জ্ঞানৰ প্ৰয়োজন থকা পদৰ সংখ্যাই প্ৰায় 22,000 হ'ব। ইফালে অসমত বিজ্ঞান শাখাত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোত আক্ষেপ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজ্ঞান শিক্ষাৰ প্ৰতি ধাউতি নাথাকিলে সমাজ আগবাঢ়িব নোৱাৰে। তদুপৰি বিজ্ঞান শাখাত পঢ়া ছাত্ৰ ছাত্ৰীৰ নিয়োগৰ সম্ভাৱনাও আন শাখাতকৈ অধিক হয়। পূৰ্বৰ চৰকাৰে ধনৰ লেনদেনেৰে চাকৰি দিয়াৰ প্ৰসংগটো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 5 বছৰত যোগ্য 1,60,000 প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে আৰু এইসমূহ নিযুক্তিত দুৰ্নীতিৰ এটা ঘটনাও পোহৰলৈ অহা নাই। এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াও পূৰ্বৰ দৰে সম্পূৰ্ণ নিকা হ'ব বুলি তেওঁ নিশ্চিত কৰে। দৰিদ্ৰ, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধ্যয়নৰ কোনো বিকল্প নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ মাজেৰে সমাজলৈ ৰূপান্তৰ আনিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়।
1: যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলো, সি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয়। যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো, গতিকে ডেফিনেটলি আমাৰ নিউ জেনেৰেশ্যনে এইটো আশা কৰিব পাৰে, যোৱা 5 বছৰত যেনেকে চাকৰি নামত দুৰ্নীতি হোৱা নাছিল, অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ। নেক্সট 5 ইয়াৰ্ছত 2 লাখ চাকৰিৰ কাৰণে আমাৰ এডভাৰটাইজবিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব, অৰ্থাৎ মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব।
0: অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। 481খন গাঁৱৰ 1,68,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ তথা 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা BED কলেজত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বানপীড়িত কেইবা হাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে 3টা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহালে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব।

0: স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত 2000ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাধৰা বি এড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভজু উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিউ ডেভেলপমেণ্ট বেংকৰ সহযোগত ৰূপায়ণ হ'বলগীয়া অসম পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ অগ্ৰগতিক লৈ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰকল্পটোৰ অধীনত ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰায় 3000 কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ইফালে কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি অসমৰ বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ হৈ তেজপুৰলৈ যোৱা 135.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4টা লেনযুক্ত পথলৈ উন্নীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে 8,970 কোটি টকা ব্যয় কৰিব। এই আধুনিক ঘাইপথ নিৰ্মাণৰ ফলত গুৱাহাটী আৰু তেজপুৰৰ মাজৰ যাত্ৰাৰ সময় বৰ্তমানৰ প্ৰায় 3.5 ঘণ্টাৰ পৰা 1 ঘণ্টা 70 মিনিটলৈ হ্ৰাস পাব। লগতে ব্যৱসায় বাণিজ্য, পৰ্যটন, কৃষি, উদ্যোগ আৰু শিক্ষা তথা স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। বিশেষ নিযুক্তি অভিযান চমুকৈ SRDৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষা অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাই বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে। কালি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৱে SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত অংশ লয়। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিত্তীয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবেহে এই মাহত দৰমহা প্ৰদানত সামান্য বিলম্ব হৈছে। 2 এদিনৰ ভিতৰতে শিক্ষকসকলে পূৰ্বৰ দৰেই দৰমহা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এতিয়াৰে পৰা শিক্ষকসকলৰ দৰমহা ফিন আছামৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ হৈ কোষাগাৰৰ মাধ্যমেৰে তেওঁলোকৰ একাউণ্টত জমা হ'ব।
1: SRD শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই। এই মাহত কেইটামান দিন দেৰি হৈছে, 2 এদিনৰ ভিতৰতে তেওঁলোকে পূৰ্বৰ দৰে তেওঁলোকৰ দৰমহা লাভ কৰিব। এই শিক্ষকসকলৰ পূৰ্বৰ যি ট্ৰেজাৰী ব্যৱস্থা আছিল, আমাৰ বৰ্তমান কিছু বিত্তীয় সংস্কাৰ সাধন হৈ থকা কাৰণে ইয়াৰ কিছু সংস্কাৰ হৈছে আৰু সেই সংস্কাৰৰ ফলস্বৰূপে এই বিলম্বখিনি ঘটিছে। ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে আৰু ফিন আছামৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ পে শ্লিপ, তেওঁলোকৰ NPS বা অন্যান্য কৰ্মচাৰী হিচাপে যিসমূহ সেৱা পূৰ্বতে তেওঁলোকে পাই আছিল, সেই ফিন আছামৰ জৰিয়তে তেওঁলোকৰ দৰমহা এতিয়াও প্ৰচেছ হ'ব। ফিন আছামৰ সেৱাসমূহ তেওঁলোকে পাই থাকিব আৰু নিয়মিতভাৱে তেওঁলোকৰ দৰমহা ফিন আছামৰ জৰিয়তে প্ৰচেছ হৈ ট্ৰেজাৰীৰ পৰা তেওঁলোকে পাব।
0: বানত ক্ষতিগ্ৰস্ত চেলেংহাট, আমগুৰি, শিমলুগুৰি, শিৱসাগৰ টাউন ৰেলপথটো কালিৰে পৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী ডিব্ৰুগড় অভিমুখী প্ৰত্যক্ষ ৰেল সেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰেলপথটো পুনৰ মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই সংযোগ পুনৰ স্থাপনৰ জৰিয়তে উজনি অসমৰ সৈতে ৰাজ্যৰ অন্যান্য অঞ্চল তথা দেশৰ বিভিন্ন অংশৰ যোগাযোগ ব্যৱস্থা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত হ'বলগীয়া এটা অনুষ্ঠানত 2025 বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰাসকলৰ ভিতৰত অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গণমৌ অঞ্চলৰ বোৱা কটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আছে। কামৰূপ মহানগৰ জিলাৰ বুণ্ডাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিল্কশাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি

0: দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। হাফলঙৰ টি আমষ্ট্ৰং চাংচনক আৰ্মেনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ 1997 চনৰ বেটছৰ বিষয়াগৰাকীয়ে বৰ্তমান কিউবাৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অসমৰ অস্মিতা চলিহা আসানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিনজিক 21-17, 21-6 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কিম মিনজিয়ে অসমৰে আন এগৰাকী খেলুৱৈ ইছাৰাণী বৰুৱাক এখন সংঘৰ্ষপূৰ্ণ খেলত 17-21, 21-18, 21-19 গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বান বিভীষিকা, জেন জিয়ান জ্বলন, মুখ্যমন্ত্ৰী নিযুত মইনা নিযুত বাবু আঁচনি, অৰুণাচলত ভাৰতীয় সেনা আৰু চীনৰ পি এল এৰ মুখামুখি অৱস্থান আদি ভিন ভিন বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমা প্ৰতিদিন কাকতে পাৰকুপ পাহাৰত অনুষ্ঠিত শিলৰ কুঁৱেৰীৰ ধ্বংসলীলা শিৰোনামেৰে শিৱসাগৰৰ দৰে কাজিৰঙা বোকাখাট নুমলীগড়তো বিভীষিকা নামি অহাৰ আশংকাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ মুখ্য বাতৰি শিৰোনাম বানৰ নামত ধন সংগ্ৰহত নিষেধাজ্ঞা। অসমীয়া খবৰ কাকতে শিক্ষাৰ্থীৰ ন্যায়সংগত প্ৰতিবাদ দেশদ্ৰোহ নহয় শিৰোনামেৰে মুম্বাইত অনুষ্ঠিত এটা অনুষ্ঠানত শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰ দি আৰ এছ এছৰ প্ৰধানগৰাকীয়ে দিয়া মন্তব্যৰ বাতৰিক মুখ্য বাতৰিত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ইছৰোৰ সতৰ্কতা স্বত্বেও নিৰ্বিকাৰ দিছপুৰ শিৰোনামেৰে লোকসভাত কালি বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰৰ স্বৰূপ ফাদিল কৰাৰ বাতৰি পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতে কেন্দ্ৰীয় মন্ত্ৰীসভাই বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিটা লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন জনোৱাৰ এটা বাতৰি পৰিৱেশন কৰিছে। নিযুত মইনা নিযুত বাবু আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ এই শিৰোনাম নিয়মীয়া বাৰ্তা কাকতৰ। আমাৰ অসম কাকতে কিয়েভ জ্বলিছে ইউক্ৰেইনত ৰাছিয়াৰ প্ৰচণ্ড ড্ৰোন আক্ৰমণ শীৰ্ষক এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অৰুণাচলত অতৰ্কিতে প্ৰৱেশ চীনা সৈন্যৰ ফটো ভিডিঅ'ক লৈ চাঞ্চল্য শিৰোনামেৰে আলোকচিত্ৰসহ এটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে এনিমেলছ ফেচ নেচেছ ফিউৰী ইন ষ্টেট শিৰোনামেৰে শিৱসাগৰৰ পাঁচটা ৰাজচক্ৰত 1,00,000তকৈ অধিক ডাঙৰ জন্তু, 61,000তকৈ অধিক সৰু জন্তু আৰু প্ৰায় 6,00,000 হাঁহসহ অন্যান্য পোহনীয়া চৰাই বানত প্ৰভাৱিত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 12 আগষ্ট পৰ্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু 12 আগষ্টত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ আহিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অহা 5 বছৰত নিকা ব্যৱস্থাৰে 2,00,000 নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সাম্প্ৰতিক বানত নিহতৰ সংখ্যা 97 বৃদ্ধি। বানপীড়িত অঞ্চলত ৰাজ্য চৰকাৰৰ বৃহৎ স্বাস্থ্য অভিযান। পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ 126টা সমষ্টিৰ 3,000 কিলোমিটাৰ পথৰ আধুনিকীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা। আজি 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, অসমৰ 3 গৰাকী শিপিনীলৈ সন্ত কবিৰ হস্ততাঁত বঁটা। আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
2: আপ সুন রে থে আকাশবাণীকে গুয়াহাটি কেন্দ্র সে আঞ্চলিক বাতরি FM 100.2 মেগাহার্টজ পর ইয়ে আকাশবাণী কা হাফলং কেন্দ্র হে দোস্তো অভি আপ সুনেঙ্গে স্থানীয় ভাষা কা কার্যক্রম সবসে পহলে হাম আপকো সুনওয়ায়েঙ্গে খেল মা ভক্তি গীত গায়ক।

যিবোৰ ছাদত আগতে কেৱল পাপৰ আৰু কাপোৰ শুকাবলৈ দিয়া হৈছিল তাত এতিয়া বিজুলী বিল শূন্য হৈ পৰিছে। গাঁৱে গাঁৱে মানুহে এতিয়া ছলাৰ পেনেল লগাইছে, আপুনিও লগাই লওক। ভাৰত চৰকাৰে 78,000 টকা পৰ্যন্ত ছাবচিডি দি আছে। ইতিমধ্যে 30 লাখতকৈ অধিক পৰিয়ালে ইয়াৰ সুবিধা গ্ৰহণ কৰিছে। পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাত যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in ত।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি যোৰহাটত সাম্প্ৰতিক বানৰ ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেচন সম্পৰ্কীয় প্ৰশিক্ষণ শিক্ষকসকলক দৰমহা প্ৰদান ব্যৱস্থাক লৈ শংকিত নহবলৈ শিক্ষামন্ত্ৰীৰ আহ্বান ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও লাভ কৰিব বুলি প্ৰকাশ দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছতে কলকাতাত ইষ্ট বেংগল এফ চি আৰু ছাউথ ইউনাইটেড এফ চি মুখামুখি। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। সাম্প্ৰতিক বানত

0: ৪৮১খন গাঁৱৰ ১৬৮০০০ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি ১৪৩৮২ হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত ৫০টা সাহায্য শিবিৰ আৰু ৮৩টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত ১০ সহস্ৰাধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শেহতীয়াকৈ কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰা লাভলীনা বৰগোহাঁয়ে আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰে। ইপিনে অসম কৃষি সেৱা বিষয়া সন্থাৰ উদ্যোগত মৰিগাঁও জিলা শাখা আৰু ১০০ শীৰ্ষক কৃষক উৎপাদক কোম্পানীৰ সহযোগত আজি শিৱসাগৰ জিলাৰ বানপীড়িত কৃষকলৈ শালি ধানৰ কঠীয়া আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হয়। অসম কৃষি সেৱা বিষয়া সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ভূঞাৰ উপস্থিতিত শিৱসাগৰ জিলাৰ আমগুৰি মহকুমালৈ উন্নত জাতৰ ধানৰ কঠীয়া প্ৰেৰণ কৰা হয়। যোৰহাট সন্মিলন কেন্দ্ৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সাম্প্ৰতিক বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেচন সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ বিভাগীয় বিষয়াসকলক মোবাইল এপৰ জৰিয়তে বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ দ্ৰুত আৰু বিজ্ঞানসন্মত মূল্যায়নৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই ব্যৱস্থাই বানপীড়িত জনসাধাৰণক সাহায্য প্ৰদান আৰু পুনৰ সংস্থাপন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু শৃংখলাবদ্ধ কৰাত বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীত মন্ত্ৰী বিমল বৰা আৰু কেশৱ মহন্তকে ধৰি যোৰহাট, তিয়ক, তিতাবৰ, মৰিয়নিৰ বিধায়কসকল তথা ৪খন জিলাৰ জিলা উপায়ুক্তসকল উপস্থিত থাকে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অহা ৯ আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ কৰা হ'ব আৰু এই জৰীপত অংশ লোৱা বিষয়াসকলৰ বাবে কাইলৈৰ পৰা জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। প্ৰথম পৰ্যায়ত অহা ৩০ আগষ্টলৈ জৰীপ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: আজিৰ আলোচনাত এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু ৯ তাৰিখৰ পৰা আমি খতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ ৩০ আগষ্টলৈকে চলিব আৰু ৩০ আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে ক'ৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে ১০ ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম।
0: বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিদ্যালয়সমূহৰ প্ৰাৰম্ভিক মেৰামতিৰ বাবে চৰকাৰে ইতিমধ্যে ধন মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বিদ্যালয়সমূহত ১০ আগষ্টত পুনৰ পাঠদান আৰম্ভ হ'ব। অৱশ্যে বেয়াকৈ ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমীপৱৰ্তী বিদ্যালয়লৈ যাব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: ১০ তাৰিখৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ কৰাৰ বাবে আমি নিৰ্দেশ দিছোঁ, কিন্তু ধৰি ললোঁ যে এখন বিদ্যালয়ত একেবাৰে যোৱাৰ অৱস্থা নাই, তেতিয়াহ'লে তাৰ কাষৰ বিদ্যালয়খনত বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক একেলগ কৰি শিক্ষা বিভাগে পঢ়াৰ ব্যৱস্থা কৰিব। আমি ইউনিফৰ্মৰ কাৰণে পুঁজি ইতিমধ্যে পঠিয়াই দিছোঁ, গতিকে অলৰেডি স্কুলবিলাকৰ হাতত দুযোৰ ইউনিফৰ্মৰ চৰকাৰী নৰ্মছ মতে যি পাব লাগে তাক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ইতিমধ্যে দি দিয়া হৈছে।
0: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানত শিক্ষা সংক্ৰান্তীয় নথি পত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীসকলক পুনৰ নথি পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি গাঁওপ্ৰধান অথবা সংশ্লিষ্ট চক্ৰ বিষয়াৰ প্ৰমাণ পত্ৰ দাখিলৰ ভিত্তিত বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক নম্বৰ পত্ৰ, প্ৰমাণ পত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় শৈক্ষিক নথি পুনৰ প্ৰদান কৰা হ'ব। বানৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ অধীনৰ কোনো শিক্ষাৰ্থীৰে শৈক্ষিক যাত্ৰা যাতে ব্যাহত নহয় সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা। শিক্ষামন্ত্রী ডক্টর অনুজ পেগুৱে আজি এখন সংবাদমেলত দৰমহা প্ৰদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। ৰাজ্যৰ সমগ্ৰ শিক্ষা কাৰ্যালয়ত আয়োজিত সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে সকলো বিত্তীয় বিধি ব্যৱস্থা পালন কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছিল। সেই অনুসৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী এজনে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও পাই থাকিব বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে দৰমহা প্ৰদানৰ ব্যৱস্থাপনা কৰ পৰা কেনেকৈ হ'ব সেয়া চৰকাৰ অথবা বিত্ত বিভাগৰ অভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি ডাঃ পেগুৱে কয় যে কোনটো কোষাগাৰৰ পৰা শিক্ষকসকলে দৰমহা পাব সেয়া চৰকাৰৰ বিষয় আৰু তাৰ বাবে শিক্ষকসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ফিন আছাম পৰ্টেলৰ পৰা শিক্ষকসকলৰ নাম কৰ্তন কৰাৰ বিষয়টোৰ সত্য নহয় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষণ সন্মিলনীৰ আহানত শিক্ষকসকলে এছ এন এ স্পৰ্শ মডুল পদ্ধতিৰে দৰমহা প্ৰদান ব্যৱস্থাৰ বিৰোধিতাৰে আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ স্বচ্ছতা দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত অনুষ্ঠানত অংশ লৈ কয় যে স্বচ্ছতা খণ্ডই কেৱল জীৱন নিৰ্বাহৰ উৎস হিচাপেই নহয় বৰঞ্চ সৰ্বাংগীন বিকাশৰ শক্তিশালী খণ্ড হিচাপে সেৱা আগবঢ়াই আহিছে। হাজাৰ হাজাৰ বছৰ ধৰি স্বচ্ছতাত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাগত যাত্ৰাৰ অবিচ্ছেদ্য অংশ হৈ আহিছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে এই খণ্ডই ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্য সংৰক্ষণৰ লগতে নিয়োগ, মহিলাৰ সবলীকৰণ, কলা সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি ভাল পোৱাৰ প্ৰসাৰ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে দেশৰ শিপিনী আৰু কাৰিকৰসকলৰ দক্ষতা, সৃষ্টিশীলতা আৰু সমৰ্পণক অভিবাদন জনাইছে। তেওঁ কয় যে এই দিনটোতে দেশে ইয়াৰ বৰ্ণাঢ্য আৰু চহকী হস্ততাঁত ঐতিহ্যক পালন কৰে। অসমতো আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত আজি বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিভাগটোৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই কাৰ্যসূচীত বিটিচিৰ বিভিন্ন প্ৰান্তৰ শিপিনী গোটে প্ৰস্তুত কৰা বস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকী শিপিনীৰ লগতে 25টা শিপিনী গোটক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মানাহৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে আজি ধেমাজি জিলা ভ্ৰমণ কৰি এলানি কাৰ্যসূচীত অংশ লয়। জিলাখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে চিলাপথাৰ পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰিদৰ্শন কৰে। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰকল্প, নগৰীয়া খোৱাপানী যোগান আঁচনি আৰু চিলাপথাৰ টাউন হলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পসমূহৰ গুণগত মান নিশ্চিত কৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত পৌৰসভাৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত পৌৰসভাৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম কাজৰ খতিয়ান লয়।
2: চিলাপথাৰ পৌৰসভাৰ আমাৰ ৱেষ্ট মেনেজমেণ্টৰ কাম দুটা পেণ্ডিং কাম আছে, যিটো কামটো বন্ধ হৈ আছে এইটো চাইছো। পৌৰসভা কাৰ্যালয়ত বহি পৌৰসভাৰ কি সমস্যা, তেওঁলোক এনেকে কি কাম কৰি আছে এইটো আমি আলোচনা কৰিছো। কিন্তু চিলাপথাৰ পৌৰসভা ভাল কাম কৰি আছে, ৰেভিনিউ জেনেৰেশ্যনৰ কাৰণে, ৱেষ্ট মেনেজমেণ্টৰ কাৰণে ভালকে কাম কৰি আছে। ইয়াৰ পিছত আমি এখন ইয়াতে এই জিলাৰ এখন PPCত আমি গৈছো, পেডি প্ৰক্যুৰমেণ্ট চেণ্টাৰ, য'ত আমি ধান কিনাৰ য'ত ব্যৱস্থা আছে। লগতে আমি ইয়াত মিলটো চাইছো আৰু আমাৰ সুলভ মূল্যৰ যি দোকান আমি আহিছো। অহা 10 তাৰিখৰ পৰা আমি চেনি দালি দিয়াৰ যে কাৰ্যক্ৰম, সেই কাৰ্যক্ৰমটো আমি আৰম্ভ কৰিম। আমাৰ অলমষ্ট 89% বিনামূলীয়া চাউল অন্ন সেৱা দিনত তেওঁলোকে ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰিছে। যোৱা মাহতে এই দোকান অলমষ্ট 100% কৰিছিলে। সেইকাৰণে আমাৰ উদ্দেশ্য হ'ল যে ৰাইজে যাতে বিনামূলীয়া চাউল 100% ৰাইজৰ তাতে আমি দিব পাৰোঁ।
0: আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে VV ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ ডঃ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানত অংশ ল'ব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা। ৰাজ্যৰ দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ সমমানৰ পৰামৰ্শ, প্ৰশিক্ষণ আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ লক্ষ্যৰে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীৰ্ষক এটা বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচীত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষাৰ্থী, ত্ৰিজুছ ফাউণ্ডেশ্যন, টাইম আৰু আই আই টি গুৱাহাটীয়ে একেলগে কাম কৰিব। কাৰ্যসূচীৰ প্ৰথম

পৰ্যায়ত হাইলাকান্দি, লালা, কাটলিচৰা আৰু কাটাখাল অঞ্চলৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু বিশেষজ্ঞসকলে কেৰিয়াৰ কাউন্সেলিং আগবঢ়াব। উচ্চ শিক্ষা, ব্যৱস্থাপনা, প্ৰযুক্তি, ডিজাইন, উদ্যোগ বিকাশ আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত শিক্ষাৰ্থীসকলক দিহা পৰামৰ্শ দিয়া হ'ব। কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ত আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ সহযোগত অহা 5 আৰু 6 অক্টোবৰত এটা বিশেষ উদ্যোগ বিকাশ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াত অসমৰ উদীয়মান ছেমি কণ্ডাক্টৰ আৰু আধুনিক উৎপাদন উদ্যোগক কেন্দ্ৰ কৰি নতুন ব্যৱসায় আৰু ষ্টাৰ্টআপ গঢ়ি তোলাৰ সম্ভাৱনাৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। প্ৰশিক্ষণৰ সকলো ব্যয় আই আই টি গুৱাহাটীয়ে বহন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলে আই আই টি গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত প্ৰমাণ পত্ৰ লাভ কৰিব। পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বিচৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণ নিষ্পত্তিৰ বাবে কাছাৰ জিলাত মেডিয়েচন ফৰ নেচন অভিযানৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। কাছাৰ জিলাৰ আইন সেৱা প্ৰাধিকৰণে অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মধ্যস্থতা কেন্দ্ৰৰ নিৰ্দেশনাত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মিলন প্ৰকল্প সমিতিৰ অনুমোদিত এই পদক্ষেপৰ জৰিয়তে বিচৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ, সৌহাৰ্দ্যপূৰ্ণ আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য লোৱা হৈছে। এই অভিযানৰ জৰিয়তে বিচৰাধীন গোচৰ চিনাক্ত কৰি পৰ্যায়ক্ৰমে মধ্যস্থতা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ'ব। এই অভিযানৰ অধীনত বৈবাহিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ গোচৰ, চেক বাউন্স গোচৰ, আলোচনাযোগ্য অপৰাধমূলক গোচৰ, গ্ৰাহক বিবাদ, ঋণ আদায়ৰ গোচৰ আদি বিভিন্ন গোচৰ সামৰি লোৱা হ'ব। কাছাৰ জিলা আইন সেৱা প্ৰাধিকৰণে জিলাখনৰ বাদী বিবাদী অধিবক্তা আৰু সাধাৰণ জনতাক এই বিশেষ অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ সাহিত্য একাডেমীৰ উদ্যোগত আৰু গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে আন্তঃমান নিৰূপণ গোটৰ সহযোগত আজি গুৱাহাটী মহাবিদ্যালয়ত অস্মিতা আৰু যুৱ সাহিত্য শীৰ্ষক দুটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সাধাৰণ সম্পাদক জিন্তু শৰ্মাই অনুষ্ঠানৰ আগ ধৰাৰ লগতে সভাপতি ধৰণী লাহনে যুৱ লেখকৰ সাহিত্য পাঠৰ অনুষ্ঠান যুৱ সাহিত্য সঞ্চালনা কৰে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত আই এছ এলৰ চেম্পিয়ন তথা 16 বাৰকৈ ডুৰাণ্ড কাপ জয় কৰা ইষ্ট বেংগল এফ চিয়ে ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব। খেলখন কিছু সময় পাছতে আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক। শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি। যোৰহাটত সাম্প্ৰতিক বানৰ ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা মোবাইল এপ্লিকেচন সম্পৰ্কীয় প্ৰশিক্ষণ। শিক্ষকসকলক দৰমহা প্ৰদান ব্যৱস্থাক লৈ শংকিত নহবলৈ শিক্ষামন্ত্ৰীৰ আহ্বান। ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে লাভ কৰা সকলো সা সুবিধা শিক্ষকসকলেও লাভ কৰিব বুলি প্ৰকাশ। দেশৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ হস্ততাঁত দিৱস উদযাপন আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পাছতে কলকাতাত ইষ্ট বেংগল এফ চি আৰু ছাউথ ইউনাইটেড এফ চি মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।